0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ জয়লাভ, মহালয়া উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ কামনাৰে শ্ৰাদ্ধ পাৰ্বণ, অহা বৰ্ষৰ মাৰ্চ এপ্ৰিলত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, পৰীক্ষাত অনুতীৰ্ণ অথবা ফলাফল অধিক উন্নত কৰিব বিচৰাসকলৰ বাবে বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰথমবাৰৰ বাবে বিশেষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত, অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমত অসমৰ যুৱতীৰ মৃত্যু হোৱা ঘটনাৰ ন্যায়িক তদন্তৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী আৰু টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত যোৱা নিশা ৱেষ্ট ইণ্ডিজৰ হাতত ভাৰতৰ 6 উইকেটত পৰাজয়। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই জয়লাভ কৰিছে। মুঠ 19,2,900 ভোটদাতা থকা এই সংসদীয় সমষ্টিটোত বিভিন্ন দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসহ মুঠ 15 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও নিৰ্বাচনী ফলাফল অনুসৰি বিজেপিৰ দেৱাশীষ শৰ্মা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ মাজতে মূল যুঁজখন সীমিত থাকে। কালিৰ ভোটগণনাৰ ফলাফল সন্দৰ্ভত নিৰ্বাচন আয়োগে জনোৱা অনুসৰি দেৱাশীষ শৰ্মাই 7,14,349 ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে 5,72,125 ভোট লাভ কৰে। কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই 1,29,492 ভোটেৰে তৃতীয় স্থানত থাকে। বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই এই জয়ৰ পাছত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি এইদৰে কয়।
1: সমষ্টিবাসী ৰাইজক মই মোৰ অন্তৰেৰে ধন্যবাদ জনাম তেওঁলোকৰ প্ৰচেষ্টাত মৰম যি তেওঁলোকে আমাক সাদৰ তেওঁলোকে দিলে কি ধৰণে তেওঁলোকে লাগিলে এই গোটেই প্ৰক্ৰিয়াটোত তাৰ বাবে মই তেওঁলোকক অন্তৰেৰে ধন্যবাদ জনাব বিচাৰোঁ। আৰু তেওঁলোকে এষাৰ কথা প্ৰুফ কৰি দিলে যে উচিত যদি তেওঁলোকে পৰিৱেশ আৰু পৰিস্থিতি পায় তেওঁলোকেও মৰম কৰে আৰু চৰকাৰৰ সদায় একপক্ষীয় কেতিয়াও পলিচি নাছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি যদি আমি আমাৰ মহিলা উদ্যমিতা চাওঁ আমাৰ মৰিগাঁও আৰু জাগীৰত একেলগ কৰিলে যিমান হ'ব তাতকৈ লাহৰিঘাটত বেছি দিছে। উন্নয়ন তথা পৰিৱৰ্তন এইখন চৰকাৰে যিটো হাৰত আমাৰ সংখ্যাগুৰুৰ পিনে আনিছে সেই হাৰত নিৰূপিনেও আনিছে সংখ্যালঘুৰ পিনেও আনিছে শিক্ষাৰ কথা তেওঁলোকে উপলব্ধি কৰিছে। তেওঁলোকে নতুনত্বক আপোন কৰি ল'ব বিচাৰিছে, তেওঁলোকে উন্নয়ন আৰু পৰিৱৰ্তনক আপোন কৰি ল'ব বিচাৰিছে। সেইকাৰণে চৰকাৰৰ পক্ষে একেলগে হৈ একেলগে হাত মিলাবলৈ চেষ্টা কৰিছে।
0: ইপিনে পশ্চিমবংগৰ উপ নিৰ্বাচনত শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰাৰ বিপৰীতে তামিলনাডুত বিধানসভাৰ উপ নিৰ্বাচনত 2 শাসকীয় তামিলাগা ভেট্টি কাছাগামে জয়লাভ কৰিছে। পুডুচেৰীত শাসকীয় অল ইণ্ডিয়া এন আৰ কংগ্ৰেছে থাট্টানছুৱাৰী বিধানসভাৰ আসনখনত

লাভ কৰিছে। আজি মহালয়া আহিন মাহৰ অমাৱস্যা তিথিটোক মহালয়া নামেৰে অভিহিত কৰা হয় আৰু এই দিনটোতে দিন ৰাতিৰ সন্ধিক্ষণৰ পৰা মহালয়া পূজা আৰম্ভ হয়।

0: পাত, জানজুৰি আদিত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে শ্ৰাদ্ধ আগবঢ়ায়। শিলচৰৰ বৰাক নদীৰ পাৰত পোৱা পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰা হয়। অন্নপূৰ্ণা ঘাট, সদৰ ঘাটকে ধৰি নদীৰ পাৰত ধৰ্মীয় ৰীতি নীতিৰে পিতৃপুৰুষৰ বাবে তৰ্পণ কৰিবলৈ অসংখ্য লোকে ভিৰ কৰে। মহালয়া উপলক্ষে শিলচৰৰ বিভিন্ন সাংস্কৃতিক সংস্থা আৰু দুৰ্গা পূজা কমিটীয়ে শোভাযাত্ৰাৰো আয়োজন কৰে। ডিব্ৰুগড় চহৰত পুৱতি নিশাৰে পৰা মহালয়া উপলক্ষে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। মৰাণ, খোৱাং, বৰবৰুৱা, নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, লাহোৱাল, টেঙাখাট, ডিকমকে ধৰি বিভিন্ন ঠাইত শোভাযাত্ৰা উলিওৱাৰ লগতে পিতৃপুৰুষৰ স্মৰণ ব্ৰহ্মপুত্ৰত পূজা অৰ্চনা কৰা হয়। যোৰহাট জিলাৰ গড়ালিত পুৱা 3 বজাৰ পৰাই মহালয়া উপলক্ষে লোকাৰণ্য হৈ পৰে। গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰ ঘাটতো অগণন ভক্তই ভিৰ কৰে। গোৱালপাৰা জিলাতো মহালয়া উপলক্ষে উখল মাখল পৰিৱেশ বিৰাজ কৰে। গোৱালপাৰা চহৰৰ গৰীব সেৱা সাৰ্বজনীন দুৰ্গা পূজা সমিতি, হৰিসভা দুৰ্গা পূজা উদযাপন সমিতি, অশোকনগৰ পূজা সমিতিৰ লগতে বিভিন্ন ঠাইত শোভাযাত্ৰা উলিওৱা হয়। তদুপৰি জিলাখনৰ কছাৰীঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতি কামনাৰে পূজা পাৰ্বণৰ বাবে বহু লোকৰ সমাগম হয় বুলি আমাৰ সংবাদদাতাই জনাইছে। মহালয়া উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ শাৰদীয় দুৰ্গোৎসৱৰ আগমনৰ বতৰা কঢ়িয়াই অনা এই শুভ ক্ষণে সকলোৰে জীৱনলৈ মংগল বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে। শাৰদীয় দুৰ্গোৎসৱৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলি আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃৎশিল্পীসকলে দেৱীৰ প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। গুৱাহাটী পৌৰ নিগমৰ পৌৰভৱন কাৰ্যালয়ত স্বচ্ছ দুৰ্গা পূজা প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে কালি এখন সভা অনুষ্ঠিত হয়। সভাত গুৱাহাটী পৌৰ নিগমৰ পৌৰ সচিব অবিনাশ পালে কয় যে মহানগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা আৰু পূজাৰ সময়ত স্বচ্ছতাৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব। সভাত অতিৰিক্ত আয়ুক্ত প্ৰণৱ দত্তই সকলো দুৰ্গা পূজা সমিতিক পূজা মণ্ডপ আৰু ইয়াৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ লগতে ডাষ্টবিন ব্যৱহাৰ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰে। 16-21 অক্টোবৰলৈ হ'বলগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলো পূজা সমিতিক মানপত্ৰ প্ৰদান কৰা হ'ব। ইপিনে গুৱাহাটীৰ বিষ্ণুপুৰ সাৰ্বজনীন পূজা সমিতিয়ে এইবাৰ দুৰ্গা পূজাৰ দেৱী দৰ্শনৰ বাবে অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি দৰ্শনাৰ্থীসকলে বুক মাই শ্ব'ৰ জৰিয়তে 199 টকা দি আগতীয়াকৈ টিকট বুক কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে।
1: জনসাধাৰণৰ সুবিধাৰ কাৰণে এইটো কৰিছোঁ, কাৰণ আমাৰ পূজা চাব গ'লে নৰ্মেলি আমি বিগত 10 বছৰ পৰি চাই আছোঁ যে আমাৰ পূজা চাবলৈ এজন মানুহে কমেও 3-4 ঘণ্টা সময় লাগে আৰু বহুত দূৰে দূৰে পৰা মানুহ চাবলৈ আহে। আৰু কিছুমান দুখীয়া মানুহ আছে, যেনেকৈ এবনৰ্মেল হ'ব পাৰে বা বয়োজ্যেষ্ঠ মানুহ আছে, সৰু ল'ৰা ছোৱালী আছে, সিহঁতৰ কাৰণেও আমি ৰাখিছোঁ। এইটো লাইন যদি ব্যৱহাৰ কৰে তেতিয়া অতি সোনকালে আৰু অতি কম সময়তে পূজা চাব পাৰিব, কাৰণ আমাৰ ইয়াত ইমান ভিৰ হয়, ইমান হেঁচাঠেলা হয়, এই হেঁচাঠেলাৰ মাজৰ পৰা দূৰত থাকিব পাৰিব, তাতে কোনো
0: 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চ এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে চলিত বৰ্ষৰ নম্বৰৰ পৰা প্ৰ পত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেৱল নিয়মীয়া শিক্ষাৰ্থীয়েহে এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। ইপিনে 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অনুতীৰ্ণ হোৱা অথবা উত্তীৰ্ণ হোৱাৰ পাছতো ফলাফল অধিক উন্নত কৰিব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰৰ বাবে বিশেষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ 2 মাহৰ ভিতৰত এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি পৰিষদে ঘোষণা কৰিছে। গুৱাহাটী মহানগৰৰ চপাইডঙৰ হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমত মৃত্যু হোৱা ঘটনাত ন্যায়িক তদন্তৰ দাবীত তামোলপুৰৰ মটঙাচকত কালি নিখিল বড়ো ছাত্ৰ সন্থাৰ তামোলপুৰ জিলা সমিতিয়ে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা সমিতিখনে ঘটনাৰ ন্যায়িক তদন্ত কৰি দোষীক কঠোৰ শাস্তি আৰু পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। নিখিল বড়ো ছাত্ৰ সন্থাই চিৰাং জিলাৰ কাজলগাঁৱতো কালি প্ৰতিবাদী সমদল উলিয়ায়। ছাত্ৰ সংগঠনটোৱে দুৰ্ভগীয়া যুৱতীগৰাকীক ন্যায় প্ৰদান, সংশ্লিষ্ট ৰেল সুৰক্ষা বাহিনী আৰু ৰেল আৰক্ষী বাহিনীক তদন্তৰ আওতালৈ অনাকে ধৰি বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ চিৰাঙৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনাৰ সম্পূৰ্ণ তদন্তৰ বাবে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এম চন্দ্ৰবাবু নাইডুলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ সংশ্লিষ্ট আইন শৃংখলা বাহিনীৰ সৈতে সমন্বয় স্থাপনৰ বাবে অসম এগৰাকী জ্যেষ্ঠ বিষয়া অন্ধ্ৰপ্ৰদেশত নিয়োগ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস উপলক্ষে এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। বিশিষ্ট পক্ষীবিদ আৰু বন্যপ্ৰাণী বিশেষজ্ঞ

0: ডঃ নীলোৎপৰ্ণ মহন্তৰ সৈতে হোৱা এই সাক্ষাৎকাৰ গ্ৰহণ কৰিব ডঃ মনোজ মহন্তই। শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ পাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিষয়ক কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়াস সন্দৰ্ভত আলোকপাত কৰা হৈছে।
1: 2020 চনৰ 29 জুলাইত কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত অনুমোদন জনায়। এই ঐতিহাসিক শিক্ষানীতিয়ে 1986 চনৰ 34 বছৰীয়া পুৰণি নীতিক সলনি কৰি ভাৰতীয় শিক্ষা ব্যৱস্থাত এক সংস্কাৰমুখী পৰিৱৰ্তনৰ সূচনা কৰিছে। নতুন শিক্ষানীতিৰ মূল বৈশিষ্ট্যসমূহ এনেধৰণৰ। পুৰণি 9+2 আৰ্হিৰ পৰিৱৰ্তে 3-18 বছৰ বয়সলৈকে সামৰি 4টা পৰ্যায়ৰ 5+3+3+4 আৰ্হি প্ৰৱৰ্তন কৰা হৈছে। এই নীতি অনুসৰি অন্ততঃ 5ম শ্ৰেণীলৈকে অথবা সম্ভৱ হলে 8ম শ্ৰেণীলৈকে মাতৃভাষা বা আঞ্চলিক ভাষাক শিক্ষাদানৰ মাধ্যম হিচাপে অগ্ৰাধিকাৰ দিয়া হৈছে। শিক্ষাখণ্ডৰ সম্পূৰ্ণ বিকাশৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ 6% ধন ব্যয় কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে এই নতুন নীতিত। নতুন শিক্ষানীতিত স্নাতক ডিগ্ৰী 4 বছৰীয়া কৰা হৈছে, য'ত প্ৰতি বছৰে চাৰ্টিফিকেট বা ডিপ্ল'মাৰ সুবিধা আছে। ইয়াৰ উপৰি এম ফিল পাঠ্যক্ৰম নতুন শিক্ষানীতিৰ মতে বাতিল কৰা হৈছে।
0: খানাপাৰাৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত কালি ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছ 2026-27 অনুষ্ঠিত হয়। শিক্ষাৰ্থীৰ মাজত বৈজ্ঞানিক মনোভাৱ, কৌতূহল, উদ্ভাৱন, গৱেষণা আৰু সৃষ্টিশীল চিন্তাধাৰাক উৎসাহিত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ সঞ্চালক সুজয় মজুমদাৰ মুখ্য অতিথি হিচাপে আৰু গুৱাহাটী সংমণ্ডলৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ সহকাৰী আয়ুক্ত চি এইচ নিভাচুলু বিশেষ অতিথি হিচাপে উপস্থিত থাকে। শ্ৰীমজুমদাৰে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি কৌতূহলী হবলৈ, যুক্তিযুক্ত চিন্তাধাৰা গঢ়ি তুলিবলৈ আৰু চৌপাশৰ সমস্যাসমূহৰ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বুজিবলৈ উৎসাহিত কৰে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ যোৱা নিশা ৰাঁচীত অনুষ্ঠিত দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতক 6 উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে 250 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 3টা বলত 4টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। আলহী দলটোৰ অধিনায়ক ছাই হোপে 45টা বলত 102 ৰাণ কৰাৰ লগতে ছাৰ্ফেন ৰাডাৰফৰ্ডে 84 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 249 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ সঞ্জু ছেমছনে 82 আৰু ঈশান কিষাণে 83 ৰাণৰ বৰঙণি আগবঢ়ায়। ছাই হোপক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। শৃংখলাটোত ৱেষ্ট ইণ্ডিজে 1-1 সমতা স্থাপন কৰিছে। শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইন্দোৰত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে। এতিয়া আহক ৰূপজ্যোতি বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: নগাঁও লোকসভা নিৰ্বাচনত বিজেপিৰ জয়লাভ, নতুন দিল্লীত কংগ্ৰেছ জনতা পাৰ্টিৰ বিক্ষোভ, ৰুবিন গাৰ্গৰ হত্যাৰ গোচৰত অমৃত প্ৰভা মহন্তৰ জামিন আদি বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। জুবিন গাৰ্গ হত্যা গোচৰত অমৃত প্ৰভা মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰসহ প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কক্ৰোজৰ বিক্ষোভক লৈ অভেদ্য দুৰ্গত পৰিণত দিল্লী শিৰোনামেৰে আজি নতুন দিল্লীৰ যন্তৰ মন্তৰত চিজেপিৰ বিক্ষোভক কেন্দ্ৰ কৰি দিল্লী আৰক্ষী তথা প্ৰশাসনে লোৱা বিভিন্ন ব্যৱস্থাৰ ওপৰত এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতখনে নগাঁও লোকসভাৰ বিজেপিয়ে জয়লাভ কৰাৰ বাতৰিটো নগাঁৱত বিজেপিৰ বিজয় ধ্বজা ধুলিচাত কংগ্ৰেছ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতে বিজেপিৰ ৰেজিষ্টাৰ্ছ হিষ্টৰিক ভিক্টৰী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যিক কেবিনেটে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ লাভলীনা বক্সিং একাডেমীৰ বাবে মাটি আবণ্টন কৰা বাতৰিটো আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে

0: ভাৰতীয় মূলৰ নবনীতম নবী পিল্লাইলৈ এই বছৰৰ শান্তিৰ নোবেল বঁটা আগবঢ়োৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত বিশেষভাৱে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দি আছাম ত্ৰিগুণ কাকতে নবী পিল্লাই উইন্স নবেল পিচ প্ৰাইজ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক পৰৱৰ্তী বাতৰিৰ বাবে জিন্তি ৰাণীৰ ওচৰলৈ উভতি যাওঁ।
1: ধন্যবাদ ৰূপজ্যোতি। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ জয়লাভ। মহালয়া উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত পূৰ্বপুৰুষৰ আত্মাৰ সদগতি কামনাৰে শ্ৰাদ্ধ তৰ্পণ। অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমত অসমৰ যুৱতীৰ মৃত্যু হোৱা ঘটনাৰ ন্যায়িক তদন্তৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী আৰু T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত যোৱা নিশা ৱেষ্ট ইণ্ডিজৰ হাতত ভাৰতৰ 6 উইকেটত পৰাজয়। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।
2: লাকে আকাশবাণী ডিফু নানতম জাইমে কাৰ্যলং মামলাকে এফ এম বেনালং পেন মেগাহাৰ্চ ভাৰৈ চিৰাতক বাৰচিৰ কেপ নিউজ অন এয়াৰ এপ লাপেণ্টেৰেচ এপ লং পেণ্টা কেডু আনা জাইমে নতুন আৰ্যলং ইজে ন ষ্টুডিঅ' ঘূৰিয় পৰ পৰফাই চিৰ কেপ ৰমিনিত ক্ৰেথ ৰক নাই তাংলো লাচি দাম থৈলো না হিন্দী দলং ৰিচিং হনালোন আংডেং লবাংচু আংডেং লং কিচিং চি আলোন আৰ্যৈথা মুকেশ লপেন লতা মঙ্গেশকাৰ আতুম কিলোন আলোন আলোন আলামথে আ আপ লত চালে

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত নতুনকৈ সজাই তোলা পেভিলিয়নৰ শুভ উদ্বোধন কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আজি তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰে আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মহালয় উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোভাযাত্ৰা আৰু শ্ৰাদ্ধ পাৰ্বণ আদি অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠী, মৰাণ আৰু মঠ সম্প্ৰদায়, অনুসূচিত জনজাতি, দিব্যাংগজন আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে নতুন আধাৰ কাৰ্ডৰ আবেদনৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাত শিথিলতা প্ৰদান কৰিছে। 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চ এপ্ৰিলত অনুষ্ঠিত হ'ব। আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। মানসিক স্বাস্থ্য সন্দৰ্ভত শিক্ষা, সজাগতা সৃষ্টি আৰু মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে বিশ্বজুৰি প্ৰতিবছৰে 10 অক্টোবৰত এই দিৱস পালন কৰা হয়। আজি ৰাষ্ট্ৰীয় ডাক দিৱস। 1854 চনত ব্ৰিটিছ শাসনৰ সময়তে লৰ্ড ডেলহাউছিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে ভাৰতীয় ডাক বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ ইন্দোৰত অনুষ্ঠিত হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: আজিৰ অনুষ্ঠানত প্ৰথমেই আগবঢ়াইছোঁ তৈলবীজৰ উৎপাদন আৰু প্ৰামাণিকৰণ প্ৰক্ৰিয়া, এই আলোচনাৰ প্ৰথম ভাগ। এই আলোচনাত ভাগ লৈছে কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী বিষয়া অৰূপ কুমাৰ শৰ্মা আৰু অসম বীজ আৰু জৈৱিক প্ৰামাণিকৰণ সংস্থাৰ সহকাৰী বীজ প্ৰামাণিকৰণ বিষয়া নৱজ্যোতি দত্তই। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰজ্যোতি আচাৰ্যই।
2: তৈলবীজ বুলি কোৱাৰ লগে লগে, এতিয়া তৈলবীজজাতীয় শস্য বুলি কওঁতে আমি দুই এপদ জানো, সৰিয়হৰ কথা জানো, তিল জানো, কিন্তু আৰু কেনেধৰণৰ শস্য আছে গোটেইখিনিৰ বিষয়ে অকণমান থোৰতে ক'ব নেকি শৰ্মা ডাঙৰীয়াই?
3: তৈলবীজ সম্পৰ্কীয় খেতি বুলি ক'বলৈ গ'লে এতিয়া ৰবি শস্যৰ বতৰ, গতিকে আমি আমাৰ সময়ো আহি পৰিছে। গতিকে প্ৰথম তৈলবীজেই হওক বা ৰবি শস্যৰ খেতিয়ে হওক, কৰিবলৈ যোৱাৰ আগতে আমাৰ প্ৰথম কাম হয় মাটি নিৰ্বাচনটো। গতিকে মাটি নিৰ্বাচন আমি কৰাটো অতি দৰকাৰী। আৰু মাটি নিৰ্বাচন কৰিবলৈ হ'লে আমাৰ সাধাৰণতে বালিচহীয়া, য'ত জৈৱিক পদাৰ্থটো আমাৰ বেছিকৈ থাকে, অৰ্গেনিক মেটাৰ বুলি যিটো কওঁ আমি, গতিকে অৰ্গেনিক মেটাৰ কণ্টেণ্টটো বেছি থাকিব লাগে, বালিচহীয়া মাটি হ'ব লাগে। আৰু এই ক্ষেত্ৰত এটা কথা আমি ক'ব লাগিব, তৈল আপুনি যিটো প্ৰশ্ন কৰিছে, তৈল বীজ বুলি কওঁতে আমাৰ সাধাৰণতে সৰিয়হৰ কথাটো আমাৰ মনলৈ আহে। সকলো কৃষকেই সৰিয়হ খেতিয়ে কৰে বেছিকৈ আমাৰ অসমত, আৰু ইয়াৰ লগতে আমি বেলি ফুলৰ খেতি কৰিব পাৰোঁ। ঠিক তেনেকৈ গুজি তিল, যিটো নাইজাৰ বুলি কয়,
2: গুজি তিল
3: হয়, আৰু তিলৰ খেতিটো কৰা হয়। ঠিক তেনেকৈ বাদামৰ খেতিটো আমি তৈলবীজ হিচাপে ধৰোঁ। গতিকে টিচি বুলি এটা খেতি আছে, গতিকে টিচিটো আমি কৰিব পাৰোঁ। এই এনেকুৱা ধৰণে আমি বিভিন্ন শস্য কৰিব পাৰোঁ তৈলবীজৰ ক্ষেত্ৰত। কিন্তু আমাৰ এতিয়া কৃষকৰ মনলৈ অহাৰ লগে লগে সৰিয়হ খেতিটোৱে তেওঁলোকে
2: প্ৰথমতে আহে।
3: এতিয়া বাদাম খেতিটোৰ যথেষ্ট গুৰুত্ব আছে, কিয়নো বাদাম খেতি কৰি আমি যথেষ্টখিনি সুফল পাইছোঁ ইতিমধ্যে কোনো কোনো ঠাইত। অসমৰ মাটিটো ইয়াৰ কাৰণে উপযোগী। এতিয়া মই এটা কথা এইখিনিতে ক'ব বিচাৰোঁ যে তৈলবীজৰ খেতি কৰিবলৈ যোৱাৰ আগতে আমি সদায় এটা কথা মন কৰিব লাগে যে সেই মাটিডৰা আমাৰ মুকলি হৈ আছিল নে আগত তাত কিবা খেতি আছিলে, সেইটো এটা অতি মন কৰিবলগীয়া কথা। কিয়নো আমাৰ সাধাৰণতে একেডৰা মাটিতে আজি আগৰ দিনত মানুহে অকল ধান খেতিটোৱে কৰিছিল আৰু কেতিয়াবা সৰিয়হ খেতি বা তেনেকুৱা ভেজিটেবলছৰ খেতি কৰিছিল, কিন্তু ইমান জৰুৰী নাছিলে। কিন্তু এতিয়া আমি দেখিছোঁ বা আমাৰ ফালৰ পৰা, আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰাই হওক নাইবা কৃষি বিভাগৰ ফালৰ পৰাই হওক, যে আমি কিছু কথা তেওঁলোকক কৈছোঁ যে নহয়, একেডৰা মাটিতে আপোনালোকে তিনিটা খেতি কৰক বছৰটোত অন্তত। এই ক্ষেত্ৰত এটা শস্যক্ৰম মেইনটেইন কৰিবলগীয়া হয়। সেই শস্যক্ৰমটো হ'ল, আমি যদি ধানৰ জাতটো বেছি দিনীয়া

0: জাত নকৰি উচ্চ উৎপাদনক্ষম কমদিনীয়া জাত কৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰৰ মাজভাগতে যদি আমাৰ মাটিডৰা ওলাই যায়, হাৰ্ভেষ্ট কৰিব পাৰোঁ ধানটো, তেতিয়া অক্টোবৰৰ শেষত নাইবা নৱেম্বৰৰ 15-20 তাৰিখৰ ভিতৰত আমি সেই মাটিডৰাত সৰিয়হ খেতি কৰিব পাৰোঁ বা বেলি ফুলৰ খেতি কৰিব পাৰোঁ। গতিকে আমি কি কৰিব লাগে যে সেই মাটিডৰাত ধান চপোৱাৰ পিছত যদিহে আমাৰ ধান খেতি থাকে, যদি মাটিৰ আম্লিক গুণটো, আমি কিন্তু প্ৰতি দুবছৰৰ মূৰে মূৰে অন্তত মাটিৰ গুণাগুণটো পৰীক্ষা কৰাটো অতি দৰকাৰী। পাৰিলে এবছৰত কৰিব লাগে, নোৱাৰিলে দুবছৰত হ'লেও আমি মাটিৰ গুণাগুণটো পৰীক্ষা কৰিব লাগে। যদিহে আমাৰ এনালাইচিছ ৰিপৰ্ট মতে মাটিৰ গুণাগুণত আমাৰ যদি আম্লিকতাটো বেছি থাকে, চাপোজ 4.55 বা 5.5 থাকে, তেতিয়াহ'লে প্ৰতি বিঘাত আপোনাৰ 1.5 কুইণ্টলৰ পৰা 2 কুইণ্টল পৰ্যন্ত চূণ আমি প্ৰয়োগ কৰিব লাগে। এতিয়া এই যে চূণটো দিলোঁ, এচা হাল বাই পেলাই চূণটো দিলোঁ, দি পেলাই আমি 20-25 দিন সময় ৰাখি দিব লাগে। আৰু তেতিয়া সেই চাবচোন আপুনি সেই সময়ছোৱাত আমাৰ মিলি যাব। আমি মানে নৱেম্বৰৰ 15-20 কৈছোঁ, তেতিয়া আমাৰ সেই 20-25 দিনৰ যিটো গেপ সেইটো মিলি যাব, তেতিয়া মাটিৰ যিটো আম্লিকতা সেইটো কমি যায়। গতিকে তেতিয়া আমাৰ এই ৰবি শস্যই হওক বা তৈলবীজৰ খেতি হওক, আমাৰ দ্বিতীয় কথাটো হ'ল আমাৰ জাতৰ নিৰ্বাচন। জাতবিলাক সাধাৰণতে আমাৰ আজিকালি অসম কৃষি বিশ্ববিদ্যালয়ৰ যিবিলাক গৱেষণা কেন্দ্ৰ আছে তাৰ পৰাও উদ্ভাৱন হৈছে কিছু বীজ, আৰু বিভিন্ন হাইব্ৰিড বুলি যিটো বৰ্ণসংকৰ জাত, সেই জাতবোৰো আমি কৰিব পাৰোঁ। এতিয়া ইমিডিয়েটলি যদি আমাৰ মনলৈ আহে, মই কৃষকসকলক এটা অৰ্থে জনাব বিচাৰিছোঁ যে সৰিয়হ খেতিৰ কাৰণে আমি জাত সাধাৰণতে TS-36 বুলি এটা জাত আছে, টৰিয়া চিট বুলি কয়, আৰু TS-38, এই জাত দুটা অতি ভাল জাত। এই জাত দুটা আচলতে M-27 বুলি এটা জাতৰ ছিলেকশ্যন, আৰু এইটো আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ শ্বিলঙনিত যিটো গৱেষণা কেন্দ্ৰ অৱস্থিত তাৰ বিজ্ঞানীয়ে এই জাতৰ উদ্ভাৱন কৰিছিল। আৰু ইয়াৰ তেলৰ যিটো পৰিমাণ, সেই তেলৰ পৰিমাণটো সাধাৰণতে 44-46% পৰ্যন্ত তেলৰ পৰিমাণ পোৱা যায়। গতিকে এই ক্ষেত্ৰত আমি এই জাত দুটাৰ কথা আমি ক'ব পাৰোঁ। ঠিক তেনেকৈ আমাৰ দুটা কথা থাকে সৰিয়হৰ ক্ষেত্ৰত, এটা ৰেপচিড বুলি কোৱা হয় আৰু এটা মাষ্টাৰ্ড বুলি কয়। মাষ্টাৰ্ডৰ আকৌ এটা জাত আছে NRC HV 101, সেই জাতটো যথেষ্ট ভাল, গতিকে সেই জাতটো কৃষকে কৰিব পাৰে। ঠিক তেনেকৈ TS-67 বুলি এটা জাত আছে, টৰিয়াচিডৰ, গতিকে এই জাতসমূহ কৰিলে আমি যথেষ্ট উপকৃত হ'ব পাৰোঁ। ঠিক তেনেকৈ আৰু এটা কথা ক'ব পাৰোঁ, এই জাতবিলাক সাধাৰণতে আমাৰ কিমান দিনীয়া সেই কথাটো চাব লাগিব, যে ধান খেতিৰ পিছত আমি যেতিয়া নৱেম্বৰ মাহত এই সৰিয়হ খেতিটো কৰিলোঁ, সৰিয়হ খেতি কৰাৰ পিছত আমাৰ সাধাৰণতে 3 মাহ আমাৰ সময় দৰকাৰ হয়, মানে সিঁচাৰ পৰা কটালৈকে। গতিকে সেই 3 মাহ পিছত আমাৰ প্লেনিংটো আগতীয়াকৈ থাকিব লাগিব যে তাৰ পিছত আমি কি খেতি কৰিম। গতিকে সেই 3 মাহ পিছত আমি ধৰি লওক নৱেম্বৰৰ পৰা ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহৰ পিছত আমি হয়তো 2টা খেতিৰ পৰা আমাৰ ইনকাম পালোঁ, 3 নম্বৰ খেতিটোৰ পৰা আমি ইনকামো ল'ব পাৰোঁ কৃষকে, আৰু নহ'লে মাটিৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব দিব পাৰে। তেতিয়া আমাৰ যিটো গ্ৰীণ মেনিউৰিং ক্ৰপ, সেউজ শস্য সাৰ, সেই ক্ৰপটো কৰিব পাৰে তেওঁলোকে। গতিকে এইটো এটা ক্ৰপিং ছিকুৱেন্স,
1: ক্ৰমটো, শস্য ক্ৰমটো বৰ্তাই ৰখাটো খুবেই জৰুৰী। তাৰমানে এতিয়া আমি সেই শস্য ক্ৰমত আমি সাধাৰণতে কৃষকসকলে যিধৰণে ধান খেতিক গুৰুত্ব দিয়ে, একেধৰণে তেওঁ বাকী খেতিবিলাককো একেধৰণে যদি গুৰুত্ব দিয়ে, তেতিয়াহ'লে তেওঁ আৰ্থিক লাভৰ সন্মুখীন হ'বই, আৰ্থিক লাভ তেওঁ পাবই। গতিকে তেনেক্ষেত্ৰত তৈলবীজৰ এটা সাংঘাতিক গুৰুত্ব আছে, আৰু সেই গুৰুত্বক বুজি যদি আগবাঢ়ে তেতিয়াহ'লে খুব ভাল হয়। এতিয়া দত্ত ডাঙৰীয়া, মই আপোনাক সুধিব বিচাৰিছোঁ, এতিয়া আমাৰ শৰ্মা ডাঙৰীয়াই যিখিনি বীজৰ কথা ক'লে, যিখিনি জাতৰ কথা কৈছে, আমাৰ বীজ উৎপাদনৰ ক্ষেত্ৰত আমাৰ কৃষকসকলৰ মাজত আপুনি আগ্ৰহ কেনে দেখিছে বাৰু? এগৰাকী প্ৰামাণিকৰণ বিষয়া হিচাপে আপুনি কি ক'ব?
2: আচলতে কথাটো এনেকুৱা ধৰণৰ হ'ল, আমি যিহেতু যেতিয়া আমি খেতি উৎপাদনৰ কথা চিন্তা কৰোঁ,
1: হয়,
2: তাৰ আগতে আমি এটা কথা চিন্তা কৰিব লাগিব। আগতে শৰ্মা ডাঙৰীয়াই কৈ থৈ গৈছে যে মাটিৰ গুণাগুণ সম্পৰ্কৰ কথা,
1: হয়,
2: সেইটো এটা খুবেই ভাল কথা। কিন্তু তাৰ উপৰিও আৰু এটা কথা চিন্তা কৰিবলগা কথা হ'ল যে আমি বীজ নিৰ্বাচন কৰিছোঁ, বীজৰ ওপৰত সাধাৰণতে আমাৰ খেতিসকলে গুৰুত্ব

0: দিয়াটো উচিত। আৰু মই নিদিয়ে বুলি নকওঁ, যথেষ্ট কৃষক আজিকালি সজাগ হৈছে যিয়ে নেকি বীজৰ ওপৰতো গুৰুত্ব দিয়ে।
1: হয়,
0: এতিয়া কথা হ'ল কি, আমি জাতৰ কথা বহুতকেইটা, আমি জাতৰ কথা আমাৰ শৰ্মা ডাঙৰে অলৰেডি উল্লেখ কৰিলে, TS-38, TS-67, NRC-BH এনেকুৱা ধৰণৰ বহুতকেইটা সৰিয়হৰ জাত আছে। তেনেকৈ আমাৰ তৈলবীজ বুলি কোৱাৰ লগে লগে গুজিটিল বা লিনচিড, নাইজাৰ এনেকুৱা ধৰণৰ আছে। এতিয়া কথা হ'ল কি, এই জাতবোৰ আমি আচলতে আমি সঠিক জাত যদি নিৰ্বাচন কৰোঁ, তেতিয়াহে আমি আচলতে আমি যিখিনি উৎপাদন আমি পাব লাগে।

0: নাইজার এনেকুৱা ধৰণৰ আছে। এতিয়া কথা হ'ল কি, এই জাতবোৰ আমি আচলতে আমি সঠিক জাত যদি নিৰ্বাচন কৰোঁ, তেতিয়াহে আমি আচলতে আমি যিখিনি উৎপাদন আমি পাব লাগে সেইখিনি পাম,
1: ফলটো পাম,
0: ফলটো পাম। আমাৰ তাতেই আমাৰ অসুবিধাৰ সৃষ্টি হয় কি খেতিয়কবিলাকৰ, যে আমি আচলতে জাত কোনটো লৈছোঁ, কি খেতি কৰিব গৈ আছোঁ, কোনটো জাতৰ, তেনেস্থলত আমাৰ কিছুমান চহা কৃষকে অলপমান অসুবিধাৰ সৃষ্টি হয়। তেনেস্থলত ইয়াতে যিটো বীজ প্ৰমাণীকৰণ যিটো আহিছে, আচলতে এইটো এইটো কাৰণেই আহিছে যে ইয়াতে আমি একচুৱেলি আচলতে কোনটো বীজ আমি খেতি কৰিব গৈ আছোঁ, সেই বস্তুটোৰ সজাগ আনিবৰ কাৰণে এই প্ৰমাণীকৰণ পদ্ধতিটো চৰকাৰে ব্যৱস্থা কৰিছে। আচলতে কি হয়, আমি আচলতে সদায় বীজ যেতিয়া নিৰ্বাচন কৰোঁ, আমি কোনোবা এটা সংস্থাৰ পৰা যেতিয়া আমি লওঁ, আমি সাধাৰণতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত যিখিনি কে ভি কে আছে বা যিখিনি জেডাৰেছ বুলি কয়, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ বুলি যি কয়, তেনেকুৱা ধৰণৰ সংস্থাৰ পৰা আমি বীজটো লোৱাটো খুবেই প্ৰয়োজন। কাৰণ এইটো কাৰণেই কৈছোঁ, কাৰণ তেওঁলোকে আমাক প্ৰমাণীকৰণ পদ্ধতি বা আমাৰ যিখন অৰ্গেনাইজেশ্যন আছে আমাৰ লগত সঠিকভাৱে জড়িত হৈ থাকে। আৰু লগতে কি হয়, তেওঁলোক যিহেতু তেওঁলোকৰ পৰা আমি যদি বীজটো লওঁ, আচলতে সেইটো সঁচাই যে TS-38 সেইটো আমি নিৰ্ণয় কৰিব পাৰোঁ। কিন্তু আমি যদি কালি ওচৰৰ বজাৰ এখনৰ পৰা কিনি লওঁ, কিন্তু আচলতে কি হয়, তাতে মই বেয়া বুলি নকওঁ, কিন্তু আচলতে কি হয়, সঠিক খেতিয়কজনে কিনিছে নে নাই বা কিনা নাই সেইটো অলপ বুজিবৰ কাৰণে অকণমান,
1: আমি সাধাৰণতে গাঁৱে ভূঞে আমাৰ যিবিলাক হাট বজাৰ বহে, সেই হাট বজাৰবিলাকতো বীজৰ বিক্ৰী
0: হয়,
1: কিন্তু তাত আমি আজিকালি এতিয়া যিহেতু আপুনি প্ৰমাণীকৰণৰ কথা কৈছে, তেনেকুৱা মানসম্পন্ন প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰে গৈ কিছুমানে পেকেট কৰি বিক্ৰী কৰে, কিন্তু তাৰ উপৰিও আমি দেখোঁ মুকলিকৈ য'ত কোনো চিলমোহৰ নাথাকে, বুজিব নোৱাৰি আচলতে। গতিকে সেইবিলাকক আপুনি নিৰ্ভৰযোগ্য বুলি আমি ডাঠি ক'ব নোৱাৰোঁ। যদি আমি ব্যক্তিগতভাৱে সেই বিক্ৰেতাজনক চিনি পাওঁ, তেতিয়াহ'লে হয়তো অকণমান নিৰ্ভৰ কৰিব পৰা যায়, সেইটো এটা বেলেগ কথা, কিন্তু সাধাৰণতে ধৰিব নোৱাৰি। গতিকে এই যি প্ৰমাণীকৰণ, ইয়াৰ নিশ্চয় গুৰুত্ব আছে, আৰু ইয়াৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ বিষয়ে অকণমান ক'ব নেকি?
0: আচলতে কি হয়, আপুনি যিটো ক'লে যে আমি মুকলি বজাৰৰ পৰা বীজটো কিনিলোঁ, আমি তাৰ কোনো উৎপাদনস্থলী ক'ত হৈছিলে বা সেইটো জাতটো কি, সেই মানুহজনে যিটো ক'ব
1: সেইটোকে বিশ্বাস কৰি ল'ব লাগিব,
0: কৰি ল'ব নহয় জানো। কিন্তু কথা হ'ল কি, কোনোবাই যদি আমাৰ উদ্যমী যুৱক আছে, যদি বীজ উৎপাদন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে যিটো অসম চৰকাৰৰ অধীনত যিটো অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ সংস্থা আছে, তেওঁলোকৰ লগত যদি যোগাযোগ কৰে, বীজ উৎপাদনৰ এটা পদ্ধতি আছে, সেই পদ্ধতিটো
1: উৎপাদনৰ পৰাই
0: মন কৰিব লগা কথা, সেই পদ্ধতিটো অৱলম্বন কৰি যদি বজাৰত বিক্ৰীও কৰে, তেতিয়াহ'লে তাৰ খেতিয়কজনে কিনাৰ সময়ত গম পাব যে তাৰ উৎপাদনস্থলী ক'ত হৈছিল, উৎপাদন কিমান হ'ব, আচলতে সেইটো জাতটো TS-38 হয়নে নহয়, গোটেইখিনি কথা তাত লেবেলিং আকাৰত লিখা থাকিব। আৰু তেনেস্থলত তেনেকুৱা ধৰণৰ বীজ আচলতে খেতিয়কে ক্ৰয় কৰাটোহে
1: সেইবোৰহে কিনিব লাগে,
0: সেইবোৰহে কিনিব লাগে,
1: তেতিয়াহে তেওঁ ভবা ধৰণে ফলটো
0: পাব। আৰু বহুত খেতিয়কে বহুত টকা খৰচ কৰে, কিন্তু উৎপাদনটো সময়মতে নাপায়গৈ, ইয়াৰ গোটেই গুৰতে আছে কিন্তু বীজটো। আৰু যদি কোনোবাই বীজ উৎপাদন কৰিম বুলি ভাবে, তেতিয়াহ'লে কি কৰিছে চৰকাৰে, এটা পৰ্টেল মুকলি কৰি দিছে ভাৰত চৰকাৰে, আৰু সেইটো গোটেই ভাৰতবৰ্ষতেই সেইটো উপলব্ধ হৈছে। আৰু সেই পৰ্টেলটো নামটো হ'ল সাথী পৰ্টেল বুলি কয়,
1: সাথী
0: SATHI চিড অথেণ্টিকেশ্যন ট্ৰেচেবিলিটি এণ্ড হলিষ্টিক ইনভেণ্টৰী। চ' এই পদ্ধতিটোৰ, এই পৰ্টেলটোৰ দ্বাৰা তেওঁলোকে বীজ উৎপাদন কৰাৰ লগে লগে বীজটো ক'ৰ উৎপাদন কৰিছে, ক'ৰ পৰা বীজটো আনি তেওঁ বীজ উৎপাদন কৰিব লৈছে, কোনে কৰিছে, এই গোটেইখিনি বস্তু সেই পৰ্টেলটোত তেওঁ এণ্ট্ৰি কৰিব লাগিব। আৰু পৰ্টেলটোত যিহেতু এজন চহা কৃষকে নাজানিব পাৰে, কিন্তু আমাৰ লগত যোগাযোগ কৰিলে আমি পৰ্টেলত গোটেইখিনি আমি সহায় কৰি দিওঁ। এইটো এটা ভাৰত চৰকাৰৰ পদ্ধতি। আৰু যেতিয়া বীজটো উৎপাদন হ'ব, উৎপাদন হোৱাৰ পিছত আমাৰ পৰ্টেলৰ পৰাই এখন লেবেল আকাৰে তাত মানে ওলাই যায়, আৰু সেই ওলাই গ'লে যিবোৰক বেগ বনাব, কাৰণ সেইটো বিক্ৰী কৰিবৰ কাৰণেতো বেগ আকাৰে বিক্ৰী কৰিব, সেই বেগ আকাৰত সেই লেবেলিঙত গোটেইখিনি লিখা থাকিব যে এইটো TS-38 হয়, এইটো সৰিয়হৰ বীজ, ইমান তাৰিখে উৎপাদন কৰা হৈছিল, ইমান তাৰিখে পৰীক্ষা কৰা হৈছিল, এই গোটেইখিনি বস্তু লিখা থাকিব। আৰু তেতিয়াহ'লে যদি কোনোবা এজন চহা কৃষকে কিনিবও যায়, তেতিয়াহ'লে সেই লেবেলিংখন পঢ়িলে এটা অথেণ্টিকেচি বুলি এটা তেওঁলোকে বিশ্বাস কৰিব পাৰে।
1: এতিয়া আপোনালোকৰ যিটো সংস্থা, এই সংস্থাটোৰ নামটোতে জৈৱিক শব্দটো লাগি আছে, জৈৱিক প্ৰমাণীকৰণ বুলি, গতিকে সেই যিবিলাক বীজ থাকিব সেইবিলাক জৈৱিকভাৱে উৎপাদিত হয় নে নহয় তাৰ কথাও লেবেলখনত লিখা থাকে নেকি বিতংকে?
0: আচলতে কি হয়,

0: মই কথাটো কওঁ, আমাৰ অসম বীজ আৰু জৈৱিক দুটা বস্তু আছে। ইয়াতে আমাৰ বীজৰ লগতো জড়িত আছোঁ আমি আৰু জৈৱিক খেতিৰ লগত জড়িত আছোঁ। জৈৱিক খেতিৰ লগত কোনোবাই যদি আজিকালি যিহেতু অৰ্গেনিক বুলি কোৱালৈকে যিটো অৰ্গেনিক শব্দ, যিটো অৰ্গেনিক শব্দটোৰ লগত যথেষ্ট মানুহে আজিকালি অৰ্গেনিক বুলি ক'লে ভাল পায়,
1: অৰ্গেনিক প্ৰডাক্ট বজাৰলৈ উলিয়াই দিয়ে,
0: বজাৰলৈকে উলিয়াই দিয়ে, আৰু ভাৰত চৰকাৰৰ অৰ্গেনিকৰ ওপৰত বা অসম চৰকাৰৰ অৰ্গেনিকৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। তেনেস্থলত কোনোবা যদি অৰ্গেনিক প্ৰডাকশ্যন কৰিব ওলায়, সেইটো অকল বীজ বুলি নহয়, অৰ্গেনিক বুলি কোৱা
1: যিকোনো ফচল,
0: যিকোনো ফচল, সি জহা চাউলো হ'ব পাৰে, নেমু টেঙাও হ'ব পাৰে,
1: ফল মূলো
0: হ'ব পাৰে। তেনেস্থলত আমি অৰ্গেনিক হিচাপে যদি কোনোবাই উৎপাদন কৰি তাত যদি লেবেলিং কৰিব খোজে আৰু সেইটো যদি বজাৰলৈকে বিক্ৰী কৰিব খোজে,
1: সেইটো সঁচাকৈয়ে জৈৱিক হয়নে নহয়
0: সঁচাকৈয়ে জৈৱিক,
1: সেইটো আপোনালোকৰ
0: প্ৰমাণ কৰিবৰ কাৰণে সেইটো আমাৰ এটা লেবেলিং দিয়া হয়। আৰু সেইটো আমাৰ যিখন বিষয়ববীয়া আছে, সেই বিষয়ববীয়া তীক্ষ্ণ নজৰত অৰ্গেনিকটো উৎপাদন হয়।
1: আৰু যিসকল বীজ উৎপাদক আছে, যিসকল কৃষকে বীজৰ উৎপাদন কৰিব, তেওঁলোকে আৰম্ভণিৰ পৰাই মন কৰিব লাগিব কথাখিনি। এতিয়া কথাটো হ'ল, তেওঁলোকক যে আপোনালোকে প্ৰমাণ কৰি দিয়ে, তেওঁ প্ৰত্যেকবাৰ যিমানবাৰ বীজ উৎপাদন কৰিব, ধৰি লওক অহা বছৰ আকৌ কৰিলে, তাৰ পাছৰ বছৰ আকৌ কৰিব, প্ৰত্যেকবাৰেই তেওঁ এই প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব,
0: প্ৰত্যেকবাৰে এই প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। কাৰণ কিয় কৈছোঁ, যিহেতু সৰিয়হটো এইবছৰ কৰিছে,
1: হয়,
0: এইবছৰ কৰাৰ লগে লগে কৰাৰ যেতিয়াই খেতি কৰিব তেতিয়াই পৰ্টেলত গোটেইখিনি এণ্ট্ৰি কৰিব লাগিব। আকৌ সেইটো হাৰ্ভেষ্টিং হ'ল, সেইটো বীজ বিক্ৰী হ'ল, আকৌ অহা বছৰ কৰিলেও সেই একেই প্ৰক্ৰিয়াটোৱে কৰিব লাগিব,
1: প্ৰক্ৰিয়াটো
0: প্ৰত্যেক বছৰে বছৰে কৰিব লাগিব। কিন্তু অৰ্গেনিকৰ ক্ষেত্ৰত অলপ বেলেগ, অৰ্গেনিকৰ ক্ষেত্ৰত সেইটো প্ৰত্যেক বছৰে বছৰে কৰিব নালাগে, এবছৰ কৰাৰ পিছত সেইটো এভৰি ইয়াৰ ৰিনিউ কৰিব লাগে, কিন্তু প্ৰচেছটো শ্বৰ্ট হৈ যায়,
1: অকণমান বেলেগ,
0: অলপ বেলেগ।
1: ঠিক আছে, আমি সেই বিষয়ে কেতিয়াবা অইন আলোচনাত নিশ্চয় পাতিম, আমি জৈৱিক খেতিৰ বিষয়ে। এতিয়া আজি আমি যিহেতু তৈল বীজৰ কথা পাতি আছোঁ, এতিয়া বীজৰ উৎপাদন বুলি কোৱাৰ লগে লগে বীজৰ খেতিটো কিয় বিশেষ, বা সেইটোৰ কেনেধৰণে আগবঢ়াই নিব, সেই বিষয়ে অকণমান ৰূপকুমাৰ শৰ্মাই ভালকৈ ক'ব নেকি বিতংকে?
2: এতিয়া দত্ত ডাঙৰীয়াই যিখিনি কথা ক'লে, সেই কথাৰ লগত সংগতি ৰাখি প্ৰথমতে মই দুটামান কথা ক'বলৈ লৈছোঁ। কৃষকসকলক তেখেতসকলে যিটো বীজ প্ৰামাণীকৰণত সহায় কৰি আহিছে বা উপদেশ দি আহিছে, ঠিক তেনেকুৱা ধৰণে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰসমূহতো আমি বীজৰ উৎপাদন কৰোঁ আৰু তেখেতসকল আমাৰ লগত জড়িত হৈ থাকে। এতিয়া কথা হ'ল, অকল যে সৰিয়হৰ বীজ বা বেলিফুলৰ বীজ বা ধানৰ বীজ এনেকুৱা নহয়, মাটিমাহ, মগুমাহ, এই এনেকুৱা ধৰণে আমি সকলো বীজ আমি প্ৰডাকশ্যন কৰোঁ আৰু চাৰ্টিফিকেশ্যন প্ৰচেছটো কৰি থাকোঁ। এতিয়া আমাৰ তিনিটা ষ্টেজত সাধাৰণতে এই বীজটো, ধৰি লওক আমি আমাৰ যিবিলাক ৰিচাৰ্চ ষ্টেচন আছে তাত কিছুমান ব্ৰিডাৰ থাকে, আৰু সেই ব্ৰিডাৰ চাইণ্টিষ্টখিনিয়ে তাত ব্ৰিডিং কৰি পেলাই সেই জাতটো উদ্ভাৱন কৰিলে সেইটোক ব্ৰিডাৰ ছিট বুলি কোৱা হয়। সেই ব্ৰিডাৰ ছিটটো আমি কিনি লৈ আনো আমাৰ দৰে অনুষ্ঠানবোৰে, কৃষি বিজ্ঞান কেন্দ্ৰৰ দৰে, গতিকে আমি কিনি আনি আমাৰ যিবিলাক ফাৰ্ম এৰিয়া আছে তাত আমি প্ৰডাকশ্যন কৰোঁ। তাৰ নেক্সট ষ্টেজটো ফাউণ্ডেশ্যন ছিট। গতিকে ফাউণ্ডেশ্যন ছিটটো আমি প্ৰডাকশ্যন কৰি আমি কি কৰোঁ, এনেকুৱা আমাৰ যিবিলাক আমাৰ আণ্ডাৰত মানে আমি যিখিনি অঞ্চল সামৰি লওঁ সেই অঞ্চলৰ কৃষকসকলক আমি যোগান ধৰোঁ, আৰু তেওঁলোকৰ ঠাইত, তেওঁলোকৰ পথাৰত এখেতসকলৰ সহায় সহযোগিতাত, মানে অচোকাৰ সহায় সহযোগিতাত তাত তেওঁলোকে চাৰ্টিফাইড ছিট প্ৰডাকশ্যন কৰে। এতিয়া ইয়াত সদায় কৃষি কৰিবলৈ যাওঁতে আমি দুটা ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, এটা হ'ল ভেলু এডিশ্যন, আনটো হ'ল আমাৰ বীজৰ উৎপাদন। গতিকে এনেই যদি জেনেৰেলি আমি বীজ এটা তেওঁ বজাৰত বিকিবলৈ যায় তেওঁ ইমান দাম নেপাব, কিন্তু যদি বীজ হিচাপে বিক্ৰী কৰে তেওঁৰ আয়টো বৃদ্ধি হ'ব, সেইটো ক্ষেত্ৰত বীজৰ দাম বেছি, সেইটো এক নম্বৰ। দ্বিতীয়তে, অকল বীজ হিচাপে নাৰাখি যদি তেওঁ তাৰ পৰা তেল উৎপাদন কৰে, তেতিয়াহ'লে তাৰ পৰা কি হ'ব, তেলৰ দামটোত বেছি আহি গ'ল, আৰু লগতে তাৰ যিখিনি বাই প্ৰডাক্ট থাকে, চাপ'জ সৰিয়হৰ ক্ষেত্ৰতে কৈছোঁ, খলিহৈ কথাটো কৈছোঁ, সেই খলিহৈ বিক্ৰী কৰিও তেওঁ কিছু ইনকাম পাব পাৰে। এতিয়া আহোঁ আপোনাৰ যিটো প্ৰশ্ন কৰিলে, এই কৃষি কাৰ্যৰ ক্ষেত্ৰত আমি সাধাৰণতে মাটি পৰীক্ষাৰ কথা ক'লোৱেই, তাৰপিছত আমাৰ মাটিটো সাধাৰণতে হাল বাই যিকোনো তৈল বীজৰ কাৰণে, গোটেইকেইটাৰ বিষয়ে কৈছোঁ, বাদামে হওক বা টিচিয়ে হওক বা গুজিটিলে হওক, গোটেইকেইটা খেতিৰ কাৰণে আমাৰ কি হয়, মাটিটো ধূলিয়ৰি হ'ব লাগে এই বীজ সিঁচাৰ সময়ত। আৰু তাত দুটা বস্তুত গুৰুত্ব দিবলৈ, এটা হ'ল জলসিঞ্চন, আনটো হ'ল ড্ৰেইনেজ, মানে ইৰিগেশ্যন আৰু ড্ৰেইনেজ। যদি পানী জমা হয় কিন্তু খেতিটোত ভেঁকুৰজনিত ৰোগে আক্ৰমণ কৰিব,

0: আৰু যদি শুকান হৈ যায় তেতিয়াহ'লে যদি আমি জলসিঞ্চন নকৰোঁ তাৰ কিছুমান ক্ৰিটিকেল সময় আছে, পইণ্ট আছে, সেই পইণ্টত আমি কিন্তু জলসিঞ্চন কৰিব লাগিব। জলসিঞ্চন সাধাৰণতে আমাৰ কি হয়, মাটিডৰাত আমি বীজটো সিঁচাৰ আগতে আমি বেচেল এপ্লিকেশ্যন ফাৰ্টিলাইজাৰ কৰিব লাগে। চাপ'জ মই এটা ফৰ এক্সাম্পল কৈছোঁ, সৰিয়হৰ ক্ষেত্ৰতে আপুনি ইউৰিয়া 12 কেজি দিব লাগে, এইটো ৰিকমেণ্ডেড ড'জ দেই, মাটি পৰীক্ষাৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব পাৰে। গতিকে 12 কেজি ইউৰিয়া, 30 কেজি ছিংগল ছুপাৰ ফচফেট, 4 কেজি পটাছ আৰু 1.5 কেজি বৰাক্স সাৰ দিব লাগে। এইখিনি সাৰ আমি বেচেল এপ্লিকেশ্যন কৰি মাটিডৰা ভালকৈ মৈয়াই ল'লোঁ। তাত সৰিয়হ সাধাৰণতে আমাৰ মানুহে ভুল কৰে, 1 বিঘা মাটিত 2-3 কেজি সৰিয়হ সিঁচি দিয়ে, কিন্তু সাধাৰণতে 1 কেজি সৰিয়হ চাফিচিয়েণ্ট। গতিকে 1 বিঘা মাটিত 1 কেজি সৰিয়হ সিঁচিব লাগে, আৰু এই সৰিয়হ সিঁচি উঠাৰ 21 দিনৰ পৰা 25 দিনৰ ভিতৰত এবাৰ পানী দিব লাগে, যদিহে বৰষুণ নহয়। সেইটো এটা অতি দৰকাৰী কথা। ঠিক তেনেকৈ বেলি ফুলৰ ক্ষেত্ৰতো, এইটো নহয় যে সকল সৰিয়হৰ ক্ষেত্ৰতে দিম। তাৰপিছতে আমাৰ আহিলে যেতিয়া ফুল ফুলিবলৈ আৰম্ভ কৰিব তেতিয়া এবাৰ পানী দিব লাগে। এই জলসিঞ্চন এই দুটা কিন্তু বিৰাট ক্ৰিটিকেল পইণ্ট। আমাৰ মানুহৰ কি হয়, সৰিয়হ সিঁচি দিলোঁ, মই ভাবি থাকিলোঁ ইমানটো মোক কৃষি বিজ্ঞান কেন্দ্ৰ নাইবা কৃষি বিভাগৰ পৰা কৈছে, গতিকে ইমান পাওঁ। কিন্তু এই যদি মেনেজমেণ্ট প্ৰচেছটো আমি নকৰোঁ তেতিয়াহ'লে কিন্তু আমি আশা কৰা ধৰণে ফল নাপাওঁ। গতিকে এই ক্ষেত্ৰত আমাৰ কৃষকসকল সদায় আগ্ৰহী হ'ব লাগে। আৰু দ্বিতীয়তে আৰু এটা কথা কৈছোঁ, আমাৰ যিটো পৰাগ সংযোগ হয়, ফুল ফুলাৰ পিছত এটা ফুলৰ পৰাগ ৰেণুৰ পৰা আনটো ফুললৈ যাব, গতিকে এই যিটো পৰাগ সংযোগ প্ৰচেছ ইয়াৰ কাৰণে কিন্তু আমাৰ আমি মৌমাখি পালন কৰিব পাৰোঁ। কাৰণ এনেকুৱা খেতিবোৰত মৌমাখি যদি আমি পালন কৰোঁ তেতিয়াহ'লে আমাৰ ডুৱেল ইনকাম, মৌমাখিৰ পৰাও আমাৰ ইনকামটো মৌৰ উৎপাদন হ'ব
1: আৰু মৌমাখিৰ খেতিডৰা বাঢ়িব, সহায় উৎপাদন সহায় কৰিব।
0: গতিকে তেতিয়া আমাৰ প্ৰডাকশ্যনটো আমি আশা কৰা ধৰণে, সাধাৰণতে আমি যদি মোনত কওঁ, বিঘা হিচাপত কওঁ, আমাৰ 5-6 মোন সৰিয়হ পাবলৈ সক্ষম হওঁ। গতিকে এনেকুৱা ধৰণে কৃষকসকল আগবাঢ়ি বাঢ়িলে নিশ্চয়কৈ আমাৰ সুফল পাব পাৰে।
1: এতিয়া আমি তৈলবীজৰ প্ৰসংগত আমি যদি বজাৰখনলৈ চাওঁ, আমাৰ প্ৰায়ে কোৱা হয় যে কৃষকসকলে খেতি কৰাৰ আগে অকণমান বজাৰখনো অধ্যয়ন কৰি লোৱাটো দৰকাৰ বুলি কয়। গতিকে বৰ্তমান সময়ত আমাৰ তৈলবীজৰ বজাৰখনত, আপুনি কৈছে সৰিয়হ বা বেলিফুলৰ বা তিচি তিল সেইবিলাক কৈছে, তথাপি আৰ্থিক লাভৰ দিশেৰে চালে কোনকেইটা শস্য বেছি উপযোগী অসমৰ জলবায়ুৰ ফালে চাই?
0: চাওক, এতিয়া আমাৰ তৈলবীজৰ ক্ষেত্ৰত আমাৰ সৰিয়হটো সকলো ঠাইতে সাংঘাতিক জনপ্ৰিয়, তাৰ লগে লগে আমাৰ তিল খেতিটো অতি জনপ্ৰিয় হৈ উঠিছে। তিল খেতিটো আমাৰ সাধাৰণতে কিন্তু এই শীতকালীন খেতিটো নকৰে, আমাৰ ইয়াতে বৰ্ষাকালীন আৰু গ্ৰীষ্মকালীন দুটা খেতি হয়। গ্ৰীষ্মকালীনটো আপোনাৰ আহিব ধৰি লওক জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব, চামাৰ ক্ৰপ যিটো জানুৱাৰী ফেব্ৰুৱাৰী তেনেকুৱাত হ'ব, আৰু বৰ্ষাকালীনটো জুলাই আগষ্ট এনেকুৱাত হ'ব। গতিকে এই এই এই যিটো পিৰিয়ড অক্টোবৰ নৱেম্বৰ মাহত, এই পিৰিয়ডটোত আমি সাধাৰণতে কৰা নাযায়। বাকী বাদাম খেতি আমি কৰিব পাৰোঁ, বাদাম খেতিটো যথেষ্ট এটা লাভজনক খেতি, গতিকে বাদাম খেতি কৰিব পাৰোঁ, বা তিচি খেতিটো কৰিব পাৰোঁ। এনেকুৱা ধৰণে এই মাৰ্কেটৰ কথাটোৰ ক্ষেত্ৰত আপুনি যেতিয়া প্ৰশ্ন কৰিছে, মই কওঁ যে আমি প্ৰডাকশ্যনটো কৰিলোঁ, মই কৃষক বুলি ধৰি যদি মই ধৰোঁ, মই প্ৰডাকশ্যন কৰিলোঁ, প্ৰডাকশ্যন কৰাৰ পিছত মই কিন্তু এই যিটো মাৰ্কেট, এই মাৰ্কেটৰ কাৰণে যিবিলাক মানে অফিচিয়েল প্ৰচিডিউৰ নাইবা ধৰি লওক আজি আমাৰ ইয়াতে ডাইৰেক্ট মাৰ্কেটত গ'লে মই একো গুৰুত্ব নাপাম। গতিকে আমাৰ যে অশোকা আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, কৃষি বিজ্ঞান কেন্দ্ৰ আছে, ইউনিভাৰ্চিটি আছে, এই সকলোৰে লগত এটা লিংকেজ যদি আমি বনাই লওঁ তেতিয়াহ'লে কিন্তু আমাক, আমাৰ কৃষক ৰাইজক আমি যথেষ্ট সহায় পাম বুলি আমি আশা কৰোঁ। কিন্তু আমি যদি ঘৰত বহি আমি যদি ভাবি থাকোঁ যে আমি কাৰো লগত যোগাযোগ নাথাকে তেতিয়াহ'লে কিন্তু এই মাৰ্কেটিং, এতিয়া মাৰ্কেটত মিডিলমেনে, এই যিখিনি মধ্যভোগী শ্ৰেণীটোৱে কিন্তু আপোনাৰ কৃষকৰ পৰা কম দামত লৈ তেওঁ বজাৰত বেছি দামত বিকাৰ ফলত আমাৰ কৃষকে আচল লাভটো নাপায়গৈ। গতিকে সেইকাৰণে সদায় বজাৰখনো ষ্টাডি কৰিব লাগে। আৰু যিহেতু আজি আমাৰ কৃষকৰ হাতে হাতে এটা এটা স্মাৰ্ট মোবাইল ফোন আছে, গতিকে মোবাইল ফোনটো যিহেতু স্মাৰ্ট, গতিকে আমি নিজেও স্মাৰ্ট হ'ব লাগিব
1: নিশ্চয়।
0: গতিকে সেইধৰণে যদি আমি আগবাঢ়ো শিকি ল'ব লাগিব।

0: কাৰোবাৰ পৰা লৈ পেলাই যদি আমি আগবাঢ়ো তেতিয়াহ'লে
1: গতিকে সেই বজাৰ
0: হয়
1: পদ্ধতিটো এটা স্মাৰ্ট পদ্ধতিলৈ
0: হয়
1: ৰূপান্তৰ কৰি
0: হয়
1: তাৰ পৰা তেওঁ ইপ্সিত ফল লাভ কৰিব পাৰে।
2: মই আৰু এটা কথা কৃষক ৰাজ্যৰ ক্ষেত্ৰতহে কওঁ, মানে কথাৰ প্ৰসংগত কথা ওলাই
1: হয়
2: কথাটো এনেকুৱা ধৰণৰ হ'ল, আমাৰ যিহেতু কৃষকসকলে যেতিয়া মই যেতিয়া কৈছিলোঁ যে লেবেলৰ কথাটো, আচলতে শৰ্মা ডাঙৰীয়াই এটা ভাল কথাই ক'লে, বিডাৰ চিট, ফাউণ্ডেশ্যন চিট, চাৰ্টিফাইড চিট। এতিয়া কথা হ'ল কি, আমি বীজটো দেখি আমি গম নাপাওঁ যে এইটো বিডাৰ হয়, এইটো ফাউণ্ডেশ্যন হয়, এইটো চাৰ্টিফাইড হয়। কাৰণ বীজটো, বিডাৰৰ যিটো বীজৰ ৰং সৰিয়হৰ, সেইটো চাৰ্টিফাইডৰ ৰংটো একেই হ'ব,
1: একে আমি বুজিহে পাম এইটো বেলি ফুলৰ গুটি,
2: এইটো গমহে পাম বেলি ফুলৰ গুটি। কিন্তু এইটো একচুৱেলি বিডাৰ হয় নে ফাউণ্ডেশ্যন হয়, চাৰ্টিফাইড হয়, আমিতো গম নাপাম, কাৰণ দেখিতো গম নাপাইছোঁ
1: কোনে।
2: এতিয়া তাতে এটা কি হয়, যিটো বীজ আইন আছে তাতে কিছুমান পদ্ধতি তেওঁলোকে কৰি থৈ দিছে, তথাপি মই এটা পদ্ধতিৰ কথা কৈছোঁ। তাত যিখন লেবেল থাকিব, তাত লেবেলৰ যিবিলাক ৰং, সেই ৰংকেইটাৰ ওপৰত চাব লগা কথা থাকে। যিটো বিডাৰ চিট, যিটো বিডাৰবিলাকে বৈজ্ঞানিকসকলে, যিটো আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ যিখিনি বৈজ্ঞানিক আছে তেওঁলোকৰ পৰা যিবিলাক বিডাৰ চিট ওলাব, তাত তেওঁলোকে সদায় লেবেলটো হালধীয়া কালাৰৰ লগায়, ইয়েল্লো কালাৰৰ লেবেল লগায়।
1: হালধীয়া মানে বুজিব লাগিব বিডাৰ চিট,
2: হালধীয়া মানে বুজিব লাগিব বিডাৰ চিট, সেইটো খেতিয়কজনে চাই গম পাব এইটো বিডাৰ চিট। আৰু তাৰ ওপৰত যদি লেবেলত লিখা কথাখিনি তেওঁলোকে ধুনীয়াকৈ পঢ়ি লয়, আৰু ভাল কথা। তাৰপিছত আকৌ ফাউণ্ডেশ্যন বীজ যিটো ওলাব, বিডাৰৰ পৰা যিটো ওলায় ফাউণ্ডেশ্যন হয়, সেইটো ৰংটো হ'ব বগা, তাৰমানে খেতিয়কে বগা লেবেলটো চাই গম পাব এইটো ফাউণ্ডেশ্যন বীজ, আৰু তাত লিখা থাকিব কথাখিনি, সেইখিনি পঢ়ি ল'লে গম পাব। আৰু ফাউণ্ডেশ্যনৰ পৰা যিটো নেক্সট বছৰ যিটো উৎপাদন হ'ব, সেইটোৰ টেগটো হ'ব, মানে লেবেলটো হ'ব নীলা, নীলা মানে হ'ল এইটো চাৰ্টিফাইড চিট। কাৰণ দেখাত বীজটো একেই, কিন্তু লেবেল তিনিটা বেলেগ বেলেগ। এইটো খেতিয়কসকলে অলপ মন কৰিবলগীয়া কথা, তেওঁলোকৰ কাৰণে খুব জানিব।
1: আৰু এই যিহেতু আপুনি তিনি ধৰণৰ চিডৰ কথা কৰে, তিনি ধৰণৰ বীজৰ কথা কৈছে, ইয়াতো গুণাগুণৰ ফালৰ পৰাতো কোনো ধৰণৰ প্ৰভেদ নাথাকে নেকি?
2: গুণাগুণৰ ফালৰ পৰা প্ৰভেদ নথকা নহয়, থাকিব। কাৰণ কিয় থাকিব, বিডাৰ্ছটো, ফাউণ্ডেশ্যনটো আৰু চাৰ্টিফাইড যেতিয়া বজাৰত বিক্ৰী হয়, বজাৰত যেতিয়া বিক্ৰী হয় তাত ফাউণ্ডেশ্যন চিডৰ মূল্যটো বেছি, বা অসম কৃষি বিশ্ববিদ্যালয়ত বিডাৰ চিডৰ মূল্যটোও বেছি। কাৰণ বিডাৰটো হ'ল কোৱালিটিটো চবতকৈ উন্নত,
1: প্ৰথম।
2: তাৰপিছত বিডাৰ পৰা যিটো উৎপাদন হ'ব ফাউণ্ডেশ্যন, তাৰপিছত যিটো উৎপাদন হ'ব চাৰ্টিফাইড, সেইকাৰণে অলপ দামৰ অলপ তাৰতম্য থাকে। আৰু সেই হিচাপে কিন্তু উৎপাদনৰো কিছু তাৰতম্য হ'ব পাৰে, সেইটো কাৰণে সাধাৰণতে সেইটোকে ফাউণ্ডেশ্যন চিট বা বিডাৰ চিটটোৰ ওপৰত বেছি গুৰুত্ব দিব
1: লাগে।
0: দত্ত ডাঙৰীয়া, মই অকণমান ইণ্টাৰফেয়াৰ কৰিছোঁ, এই যিটো বীজৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত, চাপ'জ আপোনাৰ দুটা জাত কৰিলে কৃষকে, তেতিয়া যিটো ডিষ্টেন্স মেইনটেইন কৰিব লাগে দুটা, দুখন ক্ষেত্ৰৰ মাজত, সেইটো কিমান হ'ব লাগে আপুনি?
2: সেইটো আচলতে কি হয়, আমি যেতিয়া বীজ হিচাপে উৎপাদন কৰিব খোজোঁ, যদি বীজ হিচাপে উৎপাদন কৰোঁ যে মই এইবাৰ বীজ উৎপাদন কৰিম, বা কোনোবা এটা উদ্যমী যুৱকসকলে লগ হৈ যদি ভাবিছে আমি এবাৰ বীজ উৎপাদন কৰিম আৰু উৎপাদন কৰি বীজ হিচাপে বিক্ৰী কৰিম, তেতিয়াহ'লে যদি দুটা জাত হয় তেতিয়াহ'লে তাৰ সৰিয়হৰ ক্ষেত্ৰত বা ধানৰ ক্ষেত্ৰত, মগুমাহৰ ক্ষেত্ৰত, মাটিমাহৰ ক্ষেত্ৰত, কিন্তু তাত জাতৰ যিটো খেতিডৰাৰ মাজত যিটো মানে হেৰি দূৰত্ব, সেই দূৰত্বটো কিন্তু চবৰে বেলেগ বেলেগ হয়। ধানৰ ক্ষেত্ৰত 3 মিটাৰ, সৰিয়হৰ ক্ষেত্ৰত 100 মিটাৰ, তেনেকুৱা ধৰণৰ কিছুমান আছে। কিন্তু সাধাৰণতে কি হয়, যদি জাত এটা আমি দুটা তিনিটা জাত লোৱাতকৈ আমি এটা জাতে যদি কৰোঁ, তেতিয়াহ'লে কোনো তাতে দূৰত্ব ৰাখিব কথা নাহে, সেইটোৱে কথা।
1: হয়, গতিকে এই কথাখিনিলৈ মন কৰিব লাগিব। আৰু কোনোবা কৃষকে যদি এনেধৰণে নতুনকৈ আগবাঢ়িম বুলি ভাবিছে, তেতিয়াহ'লে নিশ্চয় কৃষি বিজ্ঞান কেন্দ্ৰত এই ধৰণৰ প্ৰশিক্ষণৰ নিশ্চয় ব্যৱস্থা আছে, বা কেনেধৰণৰ আঁচনিবিলাকে আচলতে ইয়াত সহায় কৰিব পাৰে গোটেই প্ৰক্ৰিয়াটোত?
0: চাওক, আঁচনি বুলি ক'বলৈ গ'লে সাধাৰণতে কৃষি বিভাগৰ ফালৰ পৰাই আঁচনিবিলাক যোগান ধৰে। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ এনেকুৱা এটা অনুষ্ঠান, যিটো অনুষ্ঠানে নেকি মানে এইটো এটা এক্সটেনশ্যন, সম্প্ৰসাৰণৰ ক্ষেত্ৰত অৰিহণা যোগায়। তাত ইয়াত প্ৰতিটো বিভাগৰ একো একোজন স্পেচিয়েলিষ্ট থাকে, মাটি বিজ্ঞানৰ পৰা আৰম্ভ কৰি উদ্যান শস্যৰ পৰা, পথাৰ শস্যৰ পৰা গোটেইখিনি থাকে। গতিকে ইয়াত আমি অকল টেকনিকেল গাইডেন্স বা যিকোনো এটা জাতৰ যেতিয়া উদ্ভাৱন হ'ব, সেইটো এটা এক্সপানশ্যনৰ কাৰণে আমি চিন্তা কৰোঁ। এতিয়া কৃষি বিভাগৰ ফালৰ পৰা আঁচনি যথেষ্ট আছে। চাপ'জ আপোনাৰ বীজৰ ক্ষেত্ৰত ছাবচিডি আছে, ঠিক তেনেকৈ মেচিনাৰিজৰ ক্ষেত্ৰত ছাবচিডি আছে। কৃষকসকলে যদি তেওঁৰ নিজৰ নিজৰ এলেকাৰ যিজন কৃষি উন্নয়ন বিষয়া, তেখেতৰ লগত যদি যোগাযোগ ৰাখে, তেতিয়া নিশ্চয়কৈ তেখেতসকলে তাৰ পৰা যথেষ্ট আঁচনি সম্পৰ্কে যথেষ্ট কথা গমো পাব, আৰু তেওঁৰ যিটো

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, তালিকাভুক্ত নোহোৱা কৰ্কট ৰোগৰ ঔষধৰ লভ্যাংশৰ নিয়ন্ত্ৰণৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক মুখ্যমন্ত্ৰীৰ আদৰণি, ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি অসমৰ পৰা গুজৰাটৰ একতা নগৰলৈ বাইক ৰেলীৰ শুভ উদ্বোধন, 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চ এপ্ৰিলত অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ জাননী জাৰি, আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতা কাৰ্যসূচী আৰু ৰাজ্যত খেল মহাৰণৰ বাবে 10,75,589গৰাকী যুৱক যুৱতীৰ নাম পঞ্জীয়ন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে তালিকাভুক্ত নোহোৱা কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ যোগান আৰু বিক্ৰীৰ ক্ষেত্ৰত লভ্যাংশৰ ঊৰ্ধতম সীমা সৰ্বোচ্চ খুচুৰা মূল্যৰ 30% সীমাবদ্ধ ৰখাৰ বাবে প্ৰস্তাৱত জনোৱা অনুমোদনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰতিগৰাকী ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এই সিদ্ধান্ত এটা ডাঙৰ সকাহ। চিকিৎসাৰ ব্যয়ৰ বাবে কোনো পৰিয়ালে যাতে আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষা আৰু চিকিৎসাক সুলভ কৰি তোলাৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও অভিহিত কৰিছে। উল্লেখযোগ্য যে এই ব্যৱস্থাৰ ফলত ঔষধৰ মূল্য 70% পৰ্যন্ত হ্ৰাস পাব আৰু কৰ্কট ৰোগীসকলৰ বছৰি 2,500 কোটি টকা ৰাহি হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। কৰ্কট ৰোগৰ তালিকাভুক্ত অত্যাৱশ্যকীয় ঔষধসমূহৰ মূল্য চৰকাৰে বান্ধি দিয়া সৰ্বোচ্চ সীমা অনুযায়ী নিৰ্ধাৰণ কৰি অহা হৈছিল আৰু এতিয়া লভ্যাংশ নিয়ন্ত্ৰণ কৰি তালিকাভুক্ত নোহোৱা ঔষধসমূহকো মূল্য সুৰক্ষাৰ এই ব্যৱস্থাৰ আওতালৈ অনা হৈছে। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি অসম আৰক্ষীৰ উদ্যোগত আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ সহযোগত অসমৰ পৰা গুজৰাটৰ একতা নগৰলৈ বাইক ৰেলী উলিওৱা হয়। কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনী চৌহদৰ পৰা উলিওৱা এই বাইক ৰেলী অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে উদ্বোধন কৰে। উল্লেখযোগ্য যে চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে 31 অক্টোবৰত একতা দিৱস পালন কৰা হয়। ইয়াৰে অংশ হিচাপে আজি কাহিলিপাৰাৰ পৰা গুজৰাটলৈ এই বাইক ৰেলী উলিওৱা হয়। মাদক দ্ৰব্যমুক্ত সমাজ আৰু নিচা মুক্তিৰ বাবে সজাগতাৰ উদ্দেশ্যে এই ৰেলী উলিওৱা হৈছে। এই অনুষ্ঠানত সদ্যসমাপ্ত এছিয়ান গেমছত স্বৰ্ণ পদক বিজয়ী লাভলীনা বৰগোহাঁই উপস্থিত আছিল। এই ৰেলীত অসমৰ 9গৰাকী লোকৰ লগতে উত্তৰ পূবৰ 6খন ৰাজ্যৰ মুঠ 63গৰাকী আৰক্ষীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ লাভলীনা বৰগোহাঁয়ে এইদৰে কয়।
1: বহুত ভাল লাগিছে। একতা দিৱসত আমাৰ ইয়াৰ পৰা যিটো বাইক ৰেলী যাব তেওঁলোকৰ আজি ফ্লেগ অফ হয় আৰু মই ইয়াত উপস্থিত থাকি তেওঁলোকক শুভেচ্ছা জনাইছো যে তেওঁলোকৰ জাৰ্ণিটো ভাল হয়। আৰু গোটেই দেশৰ বিভিন্ন জেগাৰ পৰা এই বাইক ৰেলী আৰম্ভ হৈছে আৰু ইয়াৰ পৰা এটা ইউনিটি আমি দেখিবলৈ পাওঁ, আমাৰ এটা পজিটিভ ইম্পেক্ট পৰিব বুলি মই ভাবোঁ। আৰু নাচামুক্ত যোনটো অভিযান ইয়াৰ লগতে চলি আছে সেইটো এটা তাৰ এৱেৰনেছৰ ওপৰতো ইয়াত এটা পজিটিভ এটা ইম্পেক্ট পৰিব মোৰ এনেকুৱা লাগে। আৰু মই নিজকে বহুত বেছি সৌভাগ্যমান বুলি ভাবোঁ যে মই আসাম পুলিচৰ এজন ব্যক্তি হয় আৰু তাৰ বাবে মই বহুত বেছি সুখী আৰু আজি ইয়াত অংশগ্ৰহণ কৰিও মই নিজকে বহুত সৌভাগ্যমান।
0: 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চ এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে চলিত বছৰৰ নৱেম্বৰৰ পৰা প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেৱল নিয়মীয়া শিক্ষাৰ্থীয়েহে এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। ইপিনে 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা অথবা উত্তীৰ্ণ হোৱাৰ পাছতো ফলাফল অধিক উন্নত কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰৰ বাবে বিশেষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লৈছে। চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ দুমাহৰ ভিতৰত এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত নতুনকৈ সজাই তোলা পেভিলিয়ন শুভ উদ্বোধন কৰে। পেভিলিয়নটো উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই নতুন আন্তঃগাঁথনিয়ে ডিব্ৰুগড়ৰ ক্ৰীড়াক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ লগতে উদীয়মান খেলুৱৈসকলক নিজৰ প্ৰতিভা বিকাশৰ উন্নত পৰিৱেশ প্ৰদান কৰিব।
2: ডিব্ৰুগড় মাছমজিয়াত আজি ডিব্ৰুগড়

0: সেৱা সংকল্প অভিযানৰ অধীনত আজি কামৰূপ মহানগৰ জিলাত পঞ্চমটো স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত কৰা হয়। ৰামচাৰাণী উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী উপস্থিত থাকি সেৱা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। শিবিৰত বিশেষজ্ঞ চিকিৎসকসকলে স্ত্ৰী আৰু প্ৰসূতি, শিশু, চকু, ভেষজ, অস্থিৰোগ, চৰ্ম, কাণ, নাক, ডিঙি আৰু দন্তৰ লগতে আয়ুষ আদি বিভিন্ন বিভাগৰ বিশেষজ্ঞই সেৱা আগবঢ়ায়। ইয়াৰ লগতে অসংক্ৰামক ৰোগ, যক্ষ্মা, এইচ আই ভি আদি পৰীক্ষণৰ লগতে যোগ প্ৰদৰ্শন আৰু মানসিক স্বাস্থ্য ৰোগৰ প্ৰতিৰোধ সম্পৰ্কে সজাগতা আৰু পৰামৰ্শ প্ৰদান কৰে। এই শিবিৰত অঞ্চলটোৰ 500+ অধিক লোকে অংশগ্ৰহণ কৰে। বিশ্বনাথ জিলাৰ গহপুৰ চেংমৰাত পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত পঞ্চমটো সেৱা সংকল্প অভিযান আজি অনুষ্ঠিত হয়। এই সেৱা সংকল্প অভিযানত মুঠ 10টা বিভাগৰ 24টা সেৱা প্ৰদান কৰা হয়। এই সেৱা সংকল্প অভিযানৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। সেৱা সংকল্প অভিযানৰ অধীনত আজি বজালি জিলাৰ সৰুপেটাত এখন খণ্ডভিত্তিক স্বাস্থ্য আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত মুঠ 512গৰাকী ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হয়। এই শিবিৰত জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ, দিব্যাংগৰ প্ৰমাণ পত্ৰৰ দৰে বিভিন্ন চৰকাৰী সেৱা আৰু আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ EKYC সেৱাৰ ব্যৱস্থাও কৰা হয়। গোৱালপাৰা জিলা প্ৰশাসনেও সেৱা সংকল্প অভিযানৰ অংশ হিচাপে 10দিনীয়া সেৱা সেতু অভিযান অব্যাহত ৰাখিছে। আজি জিলা প্ৰশাসনে গোৱালপাৰা পৌৰসভাৰ সহযোগত বাণিজ্য শিল্প খেলপথাৰত সেৱা সেতু অভিযান শিবিৰ অনুষ্ঠিত কৰে। এই শিবিৰত জিলাখনৰ জনসাধাৰণৰ বাবে 20টাতকৈ অধিক সেৱা আগবঢ়োৱা হয়। কামৰূপ জিলাত বিভিন্ন স্থানত 10 অক্টোবৰৰ পৰা অনুষ্ঠিত সেৱা সংকল্প অভিযান শিবিৰসমূহৰ আজি সামৰণি পৰে। জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ডত অনুষ্ঠিত এই সেৱা শিবিৰসমূহৰ জৰিয়তে 23,000ৰো অধিক হিতাধিকাৰীয়ে চৰকাৰী সেৱা লাভ কৰে। এই অভিযানৰ অংশ হিচাপে জিলাখনত মুঠ 14টা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছিল। ৰাজ্যত খেল মহাৰণৰ তৃতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে 10,75,589গৰাকী যুৱক যুৱতীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰ ভিতৰত 6,33,148গৰাকী যুৱক আৰু 4,42,441গৰাকী যুৱতী আছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে পঞ্জীয়নৰ এই পৰিসংখ্যাই ৰাজ্যৰ প্ৰতিভাৱান যুৱ খেলুৱৈসকলে নিজৰ দক্ষতা প্ৰদৰ্শনৰ জৰিয়তে ক্ৰীড়া জগতত ভাল প্ৰদৰ্শনৰ বাবে চলোৱা প্ৰস্তুতিৰ সুন্দৰ ছবি উপস্থাপন কৰা বুলিও প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
1: মহালয়াৰ পবিত্ৰখনত দেৱী দুৰ্গা ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগে পিতৃপক্ষৰ সমাপ্তি ঘটি দেৱীপক্ষৰ সূচনা হয়। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱীক শৈলপত্ৰীৰ ৰূপত পূজা দি শাৰদীয় দুৰ্গা পূজাৰ আধ্যামিক পৰ্বসমূহো আৰম্ভ হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে খুৰাত আগমন কৰিব আৰু নৌকাৰে গমন কৰিব। মহালয়া উপলক্ষে পিতৃপুৰুষৰ শ্ৰাদ্ধ পাৰ্বণ আদি আজি কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নৈ জানজুৰি ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে মহালয়াৰ পবিত্ৰখনত শ্ৰাদ্ধ আগবঢ়ায়। বৰপেটা জিলাৰ হাউলি বৰপেটাৰোড পূজা উদযাপন সমিতিৰ উদ্যোগত মহালয়া পালন কৰা হয়। শতবৰ্ষ গৰকা হাউলি মধ্য বজাৰ সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত আজি আগমনী উৎসৱ নামেৰে মহালয়া পালন কৰা হয়। এই উপলক্ষে পুৱা প্ৰভাত ফেৰি, শিশু আৰু মহিলাৰ মাজত স্তোত্ৰপাঠ, দুৰ্গা আৰাধনা আৰু গীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। শিলচৰৰ বৰাক নৈৰ পাৰৰ অন্নপূৰ্ণা ঘাট, সদৰ ঘাটকে ধৰি আন আন নদীৰ পাৰত পুৱা পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰা হয়। ডিব্ৰুগড়ৰ মৰাণ, খোৱাং, বৰবৰুৱা, নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, লাহোৱাল, টেঙাখাট, ডিকমকে ধৰি বিভিন্ন ঠাইত শোভাযাত্ৰা উলিওৱাৰ লগতে পিতৃপুৰুষৰ স্মৰণত ব্ৰহ্মপুত্ৰৰ ঘাটত পূজা অৰ্চনা কৰা হয়। যোৰহাট জিলাৰ গড়আলিত পুৱা 3 বজাৰ পৰাই মহালয়া উপলক্ষে লোকাৰণ্য হৈ পৰে। গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰ ঘাটতো অগণন ভক্তই ভিৰ কৰে। মহালয়া উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ ওলগ জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ শাৰদীয় দুৰ্গোৎসৱৰ আগমনৰ বতৰা কঢ়িয়াই অনা এই শুভক্ষণে সকলোৰে জীৱনলৈ মংগল বাৰ্তা কঢ়িয়াই আনিব বুলি কামনা কৰে। কাইলৈ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আধ্যামিক পৰ্বসমূহ আৰম্ভ হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস উপলক্ষে এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। বিশিষ্ট পক্ষীবিদ আৰু বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ নীলোৎপল মহন্তৰ সৈতে হোৱা এই সাক্ষাৎ গ্ৰহণ কৰিব ডঃ মনস্বিনী মহন্তই। শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ জৰিয়তে অনুষ্ঠানটো শুনিবলৈ পাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। তালিকাভুক্ত নোহোৱা কৰ্কট ৰোগৰ ঔষধৰ লভ্যাংশৰ নিয়ন্ত্ৰণৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক মুখ্যমন্ত্ৰীৰ আদৰণি। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি অসমৰ পৰা গুজৰাটৰ একতানগৰলৈ বাইক ৰেলীৰ শুভ উদ্বোধন। 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মাৰ্চ এপ্ৰিলত অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ জাননী জাৰি। আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতা কাৰ্যসূচী। আৰু ৰাজ্যত খেল মহাৰণৰ বাবে 10,75,589

পাঁচশ ঊননব্বৈ গৰাকী যুৱক যুৱতীৰ নাম পঞ্জীয়ন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।